0: মুগলে আজম না গীত সাথে যে পুরো থো জুনা হিন্দি ফিল্মী গীতো নো আসুর সরিতা কার্যক্রম সবার নো সময় থই রয়েছে 6:55 নো থোড়ি জ বারমা দিল্লি কেন্দ্র থেকে প্রসারিত সংস্কৃত মা সমাচার পাশে
1: ইয়ম আকাশবাণী সম্প্রতি বার্তা শ্রূয়ন্তাম প্রবাচিকা রিচা ঝা। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां स्वीय समकक्षया सानिताकारी चेत्यनया सह वार्षिक शिखरसम्मेलनस्तरीयां वार्तां करिष्यति। शिखरसम्मेलनमिदम् उभाभ्यां पक्षाभ्यां द्वैपाक्षिकसहयोगं समीक्षितुं सुदृढीकर्तुं सहैव पारस्परिकहिताय क्षेत्रीयवैश्विकविषयेषु विचार